এইবোৰ আকাশবাণী শিলচৰ প্ৰগ্ৰাম খানাই চিনে চাইনচিনি জিনে ডিমাচা প্ৰগ্ৰাম যেনিবা লুকুলুকু আহামচাও মা কাছ মা খানা ৰিহাদু প্ৰগ্ৰাম যেনদু মেডিয়াম ৱেবনি মিটাৰ ৰজাতাম বিশাতাম মাগনি পইণ্ট মাকথাম মাগনি গ্ৰাউডে ৰজাচাই মাখন যাই খিলো হাৰ্চা ওদেহে এফ এমনি ৰজাচি মাগনি পইণ্ট মাকথাম মেকা হাৰ্চা দিনি সিং শ্ৰী বুচাইন জুলাই বডাইননি চাইনজিছে ইংৰাজী মাইথাইনি ৰিজিংনি মাইথাই কণ্ড জিনি টিমাচৰম দিনি সিকাং থকা খানাৰে নাগৰ জাপথাই হাগজাৰ হা আৰজাবা কাউণ্টহে এখন টকলা নালাইলিনি চাইনচিনি গ্ৰাউ জমা দুস্কাং টকা আৰজাপথাই এবাৰ দিনি আৰজাইয়া অনিল চন্দ্ৰ বৰ্মনি খৰাং হা আৰজাপথাই খানাৰাইনাং